0: हेलो सरता लगवा गीत
1: हेलो
0: के कैलासनी कोन तिनु कैलासनी
1: जुआरापा मोय नवीन कुंभार जयपुर कुंभार सेशन कोइले ने
0: आले जुआर लागो नवीन बाबू केनता रे आचास
1: हां बहुत दौल छ आपा
0: हे दे मामा मिसा बसला आचा तिती
2: आले नवीन बाबू जुआर लागो
1: हां जुआर मामा
2: भोल आचास केले
1: हां भोल छ
2: আজি তো সারদা লাভা গীত আছে কাই গীত শুনবাকে মন আছে কই দিয়া
1: উদিয়া জনর পরা সমুখে যাওছ
2: আলে আলে
1: মারান তুমি দয়া করুছ বল্লা পরা গীত রচ নাই
0: হয় হয় হয় বাজাই দেব তোমকে শুনি দে আতেবে
2: তোমরে গীত বাজাই দেব আরি তোমকে চমকাই মিছা দেব আলে রইলু নিতেবে জোয়ার লাগো
1: হ্যাঁ জোয়ার জোয়ার
0: পা জোয়ার
3: উদিয়া জনর পরা